tera paal paal ke nache le kimti bol samay rubaiya kon daan pe bhajan kam change tumhare karam samaina sach sabar ke bol sagana sach sabar ke bol sagana sach sabar ke bol sagana hi le anmol bande मेरा नहीं जाने वाले भारत तू सत नाम बोल बंदे